য'তেই গাঁথা থাকে এগৰা জাতিলৈ কৃষ্টিকলা সংস্কৃতি আৰু ঐতিহ্য যিদগে নিয় এগৰা জাতি নিজলৈ পৰিচয়ৰাগে তুলিয় ধৰিয় গৰ্বিত অনুভৱ কৰিব পায়। কথাই কয় যে এগৰা জাতিকে যদি ধ্বংস কৰিব চায় তাহলে ওই জাতিলৈ ঐতিহ্য দৈনিক ব্যৱহাৰ কৰা সাজ পোছাক আৰু ৰীতি নীতিগিলাগে মুচি দি তেপি নিজে নিজে ধ্বংস হৈ যাব ওই জাতিৰ। উদয় এগৰা জাতিৰগে বাচিয়া ৰাখিব যদি চায় তাহলে বাচিয়া ৰাখিব দৰকাৰ ওলা ভাষা কৃষ্টিকলালা লগে লগে সাজ পোছাক ৰাগেও এলা ভিতৰণি ৰাঙাপাথিন হলে হাজং জাতিৰগে বাচিয়া ৰাখা এগৰা অন্যতম সম্পদ। ৰাঙাপাথিন্দ হলে হাজং ময়গিললৈ ব্যৱহাৰ কৰা এগৰা মূল্যবান কাপোৰ, যি কাপোৰৰ দ্বাৰাই এগৰা মাও নিজলৈ মান সন্মানৰে সুৰক্ষা কৰি ৰাখিছে ৰাঙাপাথিনলৈ ঝপ বা আঁচল নি গাঁথিয় হাজং জাতিলৈ ঐতিহ্য। ৰাঙাপাথিনলৈ আঁচল বা ঝপৰা ইংকহেনা স্থান, যি স্থান নি ৰূপ তুলিয় গাঁথা আছে এগৰা জাতিলৈ পূৰ্ণাংগ ৰূপ, যাৰ দ্বাৰাই আজি হাজং জাতিলৈ পৰিচয় নি গৰ্ববোধ কৰিব সম্ভৱ। ৰাম ধনুল ৰং অমা তোলা মন মিলিয় বানাছে ফুল আগন। ৰাঙাপাথিন্দাগে নিয় লেখক লেখিকা গিল কতজনে কতজনলা কত ধাৰণা, যোগ্যবান লেখক লেখিকা গিলাও লিখিছে কত গান কবিতা আৰু লিখিছে নানান কথা। কিন্তু মোলাও পৰিকল্পনা যে ৰামধনুলৰ ওপৰত দৃষ্টি ৰাখিয়ে প্ৰকৃতিলৈ ৰূপগে নিয় হাজাছে হাজং মাওৰা আমলা ৰাঙা পাথিন্দগে। যি সময় মেঘদিনী মেঘলা মেঘলা ভাৱ, ওই সময় যদি ৰামধনুক বৰৈ, ঠিক ওই সময়তে আকাশলা ভাৱৰা বা আকাশলা ৰূপৰ এগৰা নালিমা ভাৱ পৈদা কৰে, মানে ৰাঙা ৰাঙা ৰূপ ধাৰণ কৰে আৰু ফাঁকে ফাঁকে বাদল বা আবলা আনাগুণ হয়। ওই সময় এক কোনানিকে বিকাকে ৰামধনু বা ৰংধনুক উথনি ৰূপৰ ওই ৰূপৰগে নিয় বা ওই ৰূপৰগে তুলনা কৰে আমলা হাজং মাওৰা ৰাঙাপাথিনলৈ সৃষ্টি কৰিছে। সময় লজি প্ৰাকৃতিলৈ এগৰা ৰূপ ওই ৰূপৰ তুলিয় ধৰিছে ৰাঙা পাথিনলৈ ৰংনি। পাথিনল আকাৰ, পাথিনলৈ কোনো নিৰ্ধাৰিত মাপ কাঠি নাই, মনল চাইজ নিয়হে দীঘল আৰু পাতলিৰ হয়, যিংক দীঘল চাৰে ছয় হাত পনে সাত হাত আৰু পাতলি আঢ়ৈ হাত পনে তিন হাত পৰ্যন্ত মনগল বানায়। ঘৰনি সবসময় ব্যৱহাৰ কৰিবগে বেছিভাগ পাঁচ হাত আৰু ছোৱা দুই হাত পাতলি পাঁচ হাত দীঘল পাথিন্দ ব্যৱহাৰ কৰে। বৰ্তমানে চাৱাগিল কমৰনি পিনি আৰু মেখেলা হিচাপে ব্যৱহাৰ কৰে যেনেও পাথিনল চাইজগিল কমকে বানায়। পাথিন পিন্ধিবলৈ ঢং, পৰম্পৰা থকনে আমাৰ পাথিন পিন্ধিবলৈ ঢংৰা দুই ৰকমকে দেখে, জিংক এক এগৰা ঝপ বুকনি বানি আৰেগৰা ঝপৰা নেবৰা ফালে কুচি কুচিকে গুজিয় পিনি আৰু কমৰনিকে ফুল আগন বা ধোলা গামছা বানে, আৰু ফুল আগন বা ধোলা গামছাৰাই বুকনিকে অৰ্ণা ধক উৰি, আৰু সাদা গামছা বা ফুল আগন দিয় কমৰ বানিবলৈ লগে লগেও সময়ল অনুপাতে কমৰনি আগে হাজং ময়গিল কমৰ গোৰ বা কমৰ চিকুল ব্যৱহাৰ কৰিব। যি কমৰ গোৰ বা কমৰ চিকুল কয় উদ সাধাৰণতে ৰূপলহে হয়, আৰু কমৰ বানিবৰ কাৰণে নিজৰ হাতে কমৰ চামৰিও বানিয়া দুই তিন ইঞ্চিলৈ কমৰ চামৰি বানিয়াও কমৰ বানিব যাতে পাথিন পিন্ধিবৰ সুৰক্ষা থাকে। দুই নম্বৰ পাথিন পিন্ধিলৈ ধৰণা হলে এগৰা ঝপ বুকনি বানিয় আৰেগৰা ঝপৰা এক ডেৰ